0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম শিলচৰ ভ্ৰমণ, বৰাক উপত্যকাত অসম সচিবালয়ৰ কাম কাজৰ পৰ্যালোচনা বৈঠক, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা নাই বুলি শিক্ষামন্ত্ৰী প্ৰকাশ, ৰাজ্যৰ 10টা কেন্দ্ৰত প্ৰতিমাহে প্ৰায় 4,000 মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ, নিৰ্বাচন আয়োগত কোনো অন্তৰ্দণ্ড নাই বুলি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য, আৰু বৰ্ষাপাৰাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন এদিনীয়া এছিয়ান গেমছৰ বক্সিঙত লাভলীনাৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। অহা 3 অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। শিলচৰৰ বিজেপিৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত মন্ত্ৰী কৌশিক ৰায়ে কয় যে প্ৰতিটো ৱাৰ্ডতে প্ৰচাৰ অভিযান চলি আছে আৰু ৰাইজৰ ইতিবাচক সঁহাৰি পোৱা গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰ শিলচৰ ভ্ৰমণ কৰিব। তেওঁ বিয়লি 4 বজাত শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত এখন নিৰ্বাচনী সভাত অংশ ল'ব। ডঃ শৰ্মাই দলীয় কৰ্মী সমৰ্থকসকলকো সম্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাত অসম সচিবালয়ৰ কাম কাজ পৰিচালনা সম্পৰ্কীয় পৰ্যালোচনা বৈঠকত অংশ ল'ব। ইয়াৰ পাছত তেওঁ ৰাইজৰ সৈতে মত বিনিময় কৰিব। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ সন্দৰ্ভত এয়া শিলচৰৰ পৰা আমাৰ কাছাৰ জিলাৰ সংবাদদাতা আশী ৰাণী দাস।
1: শিলচৰ পৌৰ নিগম নিৰ্বাচন চমু চাপি অহাৰ লগে লগে তীব্ৰতৰ হৈছে বিজেপিৰ প্ৰচাৰ অভিযান। আজি পৌৰ নিগম নিৰ্বাচন উপলক্ষে এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ শিলচৰত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ডঃ শৰ্মাই দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত আজি প্ৰথমবাৰ শিলচৰলৈ আহিব। আজি পুৱা শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে শ্ৰীকোণাৰ অসম সচিবালয় বৰাক উপত্যকাত কাম কাজ পৰিচালনাৰ উপৰিও বিভিন্ন বিভাগৰ পৰ্যালোচনা বৈঠকত অংশ ল'ব। ইয়াৰ পিছত ৰাইজৰ সৈতে মত বিনিময় কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। পিছত বিয়লি 4 বজাত শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত উপস্থিত হৈ শিলচৰ পৌৰ নিগম নিৰ্বাচন উপলক্ষে বিজেপিৰ এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব তেওঁ।
0: ইপিনে মন্ত্ৰী অতুল বৰাই কালি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। তেওঁ 4খন প্ৰচাৰ সভাত অংশ লৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ আহ্বান জনায়। ইয়াৰ পাছত তেওঁ বিজেপি কাছাৰ জিলা সমিতিৰ কাৰ্যালয়ত মন্ত্ৰী কৌশিক ৰয়, সাংসদ পৰিমল শুক্লবৈদ্য, ৰাজ্যসভাৰ সাংসদ কৰ্ণাট পুৰুকায়স্থৰ লগতে দলৰ শীৰ্ষ নেতাসকলৰ সৈতে মত বিনিময় কৰে। চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা নাই বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দৃঢ়তাৰে প্ৰকাশ কৰিছে। ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস, আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা বিভিন্ন প্ৰতিবেদনত প্ৰকাশ হৈ থকাৰ সময়তে শিক্ষামন্ত্ৰীগৰাকীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে। ডাঃ পেগুৱে কয় যে বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস হোৱা নাই তাৰ তথ্য প্ৰমাণ আছে। ইপিনে শিক্ষা বিভাগে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি বিদ্যালয় চৌহদত অবাঞ্চিত লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। প্ৰাৰ্থনাৰ লগে লগে বিদ্যালয়ৰ প্ৰৱেশ দুৱাৰ বন্ধ কৰিব লাগিব বুলিও কোৱা হৈছে। আনহাতে বিদ্যালয় চলি থকা অৱস্থাত অনুমতি অবিহনে কোনোলোকে ফটো বা ভিডিঅ' ল'ব নোৱাৰিব। বিদ্যালয় চৌহদৰ ভিতৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাটো বাধা আৰোপ কৰা হৈছে। তদুপৰি প্ৰতিখন বিদ্যালয়তে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ পৰামৰ্শ দিয়া হৈছে। স্তন আৰু কৰ্কট ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্ত কৰি মহিলাসকলৰ জীৱন ৰক্ষাৰ লক্ষ্যৰে ৰাজ্যজুৰি বিনামূলীয়া মেমোগ্ৰাফী পৰীক্ষা অভিযান আৰম্ভ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি এখন সংবাদমেলত এই কথা সদৰি কৰে। ৰাজ্যৰ 10টা কেন্দ্ৰত প্ৰতিমাহে 3,600-4,000 মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসম কৰ্কট ৰোগ পৰিচৰ্যা ফাউণ্ডেশ্যনৰ উদ্যোগত ৰূপায়ণ হ'বলগীয়া এই কাৰ্যসূচীৰ অধীনত 40 বছৰ বা তাতকৈ অধিক বয়সৰ মহিলাসকলক বিশেষভাৱে সামৰি লোৱা হ'ব। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি অসম কৰ্কট ৰোগ পৰিচৰ্যা ফাউণ্ডেশ্যনৰ অধীনত যোৱা 4 বছৰত 3,013গৰাকী স্তনৰ কৰ্কট ৰোগীৰ চিকিৎসা কৰা হৈছে। ইয়াৰে 77%তকৈ অধিক ৰোগীৰ বয়স 40-70 বছৰৰ ভিতৰত। এই পৰিসংখ্যাই মহিলাসকলৰ মাজত বয়সভিত্তিক নিয়মীয়া পৰীক্ষা আৰু প্ৰাৰম্ভিক পৰ্যায়তে ৰোগ চিনাক্তকৰণৰ আৱশ্যকতা স্পষ্ট কৰি তুলিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
2: আমি এক নতুন কৰ্কট ৰোগৰ বাবে প্ৰগ্ৰামৰ ঘোষণা কৰি আছো। প্ৰগ্ৰামটো হ'ল অসমৰ প্ৰত্যেকটো অঞ্চলত অৰ্থাৎ ৰাজ্যিক স্তৰত ব্ৰেষ্ট কেঞ্চাৰৰ আৰ্লি ডিটেকশ্যনৰ বাবে ফ্ৰী স্ক্ৰিনিং মেমোগ্ৰাফী। আসাম কেন্সার কেয়ার ফাউন্ডেশনে আরম্ভ করব। তার উদ্দেশ্যটো বহুত সহজ, যে ব্রেস্ট কেন্সার আমি আর্লি ডিটেক্ট করি, আর সোনকালে যদি ডিটেক্ট হয় যে ব্রেস্ট কেন্সার আছে বা আরম্ভণি হয়েছে, ট্রিটমেন্টটো বহুত কম কষ্টত হয় আর সফলতার পরিমাণটো বহুত বেশি থাকে। প্রায় 70-80 লাখ মহিলার ডিটেকশন আমি করি প্রসাদ সাহেব প্রথম স্ক্রিনিং, প্রায় 70-80 লাখ মহিলার স্ক্রিনিং আহা দিনবুরত হব, আর ইয়ার জড়িয়ে বহুখিনি ক্যান্সার রোগীক আমি ডিটেক্ট করব পারিম। এসিসিএফে এতিয়ালৈ প্রায় 3,75,000 মহিলাক একস দি ডিস্ট্রিক্টস আইডেন্টিফাই করেছে, আর তার ভিতর 400 অধিক মহিলার ক্যান্সার ডিটেক্ট হয়েছে।
0: চিকিৎসা বিজ্ঞানের পাঠ্যক্রমত নামভর্তি করব বিচরা শিক্ষার্থীসকলের বিনামূলীয় আবাসিক নিট প্রশিক্ষণ প্রদান করা হব বলে মন্ত্রীগিয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এই সন্দর্ভত সাই বিকাশের সঙ্গে চুক্তি সম্পন্ন হয়েছে। এই প্রশিক্ষণ কার্যসূচীর অহা 11 অক্টোবর রাজ্যের 5টা স্থানত বাছনি পরীক্ষা অনুষ্ঠিত হব বলে শ্রীসিংহলে প্রকাশ করে। কয় যে কার্যসূচীর অধীনত প্রথম পর্যায়ত 50 শিক্ষার্থীক প্রশিক্ষণের সুবিধা প্রদান করা হব। কংগ্রেসে প্রচার করা ধরনে নির্বাচন আয়োগত কোনো অন্তর্দণ্ড নাই বলে বৈদেশিক পরিক্রমা দপ্তর রাজ্যমন্ত্রী পবিত্র মার্ঘেরিটে প্রকাশ করেছে। যোরহাটর বিজেপি কার্যালয়ত কালি বিয়লি এখন সংবাদমেল মন্ত্রীগিয়ে এইদরে মন্তব্য করে। তেওঁ কয় যে রাহুল গান্ধীর নেতৃত্বত কংগ্রেসে দেশত 100 অধিক নির্বাচনত পরাজিত হয়েছে, আর দলটোৱে নির্বাচনের পাছত প্রত্যেকবার পরাজয়ের দুঃখ ইভিএম, ন্যায়পালিকা, নির্বাচন আয়োগ আদি গণতান্ত্রিক সংস্থাসমূহলৈ ঠেলি নিজে দুঃখমুক্ত হব বিচাৰে। তেওঁ কয় যে বিরোধীয় সকলো সময়তে বিশেষকৈ নির্বাচনত পরাজিত হওয়ার পাছত দেশক বিপথে পরিচালিত করার চেষ্টা করে আহিছে। এই ক্ষেত্রত বিরোধী বারে বারে বিফল হওয়া বলেও তেওঁ মন্তব্য করে। মন্ত্রীগৰাকীয়ে কয় যে কংগ্রেস নেতা রাহুল গান্ধীয়ে সমগ্র বিশ্বয় সন্মান করা ভারতীয় গণতান্ত্রিক ব্যবস্থাক দেশের বিদেশতো অপমান করে আহিছে। নির্বাচন আয়োগত কোনো মতানৈক্য হওয়া নাই বলে স্পষ্ট করে। ভোটার তালিকার বিশেষ পুঙ্খানুপুঙ্খ সংশোধনক লৈ কংগ্রেস আর বিরোধী দলসমূহে দেশবাসীক বিপথে পরিচালিত করার চেষ্টা চলাইছে বলে অভিযোগ উত্থাপন করে শ্রীমার্ঘেরিটাই কয় যে দেশের নির্বাচন আয়োগকে ধরে সাংবিধানিক আর স্বতন্ত্র সংস্থাসমূহক কংগ্রেস তথা INDI মিত্রজোটে বারে বারে আক্রমণ করে আহিছে। কংগ্রেসে ভোটার তালিকার বিশেষ পুঙ্খানুপুঙ্খ সংশোধনক রাজনৈতিক বিষয় হিসাবে ব্যবহার করার চেষ্টা চলাইছে বলে অভিযোগ তোলে। কয় যে নির্বাচন আয়োগের 3 আয়ুক্ত উমৈহতীয়াভাবে সাংবিধানিক নিয়মের ভিতর থাকি সিদ্ধান্ত গ্রহণ করে আহিছে। কয় যে ভোটার তালিকার পুনরীক্ষণ কোনো নতুন প্রক্রিয়া নহয়। মৃত ব্যক্তি অন্য স্থানলৈ স্থানান্তরিত হওয়া ব্যক্তি অথবা একাধিক স্থানত নাম থকা ভোটদাতার নাম পরীক্ষা করে সংশোধন করা নির্বাচনী ব্যবস্থার স্বাভাবিক প্রক্রিয়া বলে মন্তব্য করে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে জনসেবা তথা দেশ সেবার মন্ত্রে করা যাত্রার 25 বছর সম্পূর্ণ করেছে। সেবা আর সুশাসনের দৃষ্টিভঙ্গীরে পরিচালিত হয়ে সরকারে 2047 চনের ভিতর বিকশিত ভারতের লক্ষ্যত উপনীত হওয়ার অবিরতভাবে কাম করে আহিছে। প্রধানমন্ত্রীর নেতৃত্বত সামগ্রিক উন্নয়ন আর সামাজিক সবলীকরণের জড়িয়ে দেশের জনসাধারণের জীবন ধারণের আমূল পরিবর্তন ঘটার প্রয়াস করা হয়েছে। প্রধানমন্ত্রীর নেতৃত্বত অসমের উত্তর পূর্বাঞ্চলত ভালেমান উন্নয়নমূলক কার্যসূচী আর প্রকল্প রূপায়িত হয়েছে। দেশের যুব শক্তিক প্রাধান্য দি সরকারে গ্রহণ করা মেরা যুব ভারত মাই ভারত পদক্ষেপে যুব প্রজন্মের মাজত জাগরণ আনিবলৈ সমর্থ হয়েছে। এই সন্দর্ভত আমার কামরূপ মহানগর জেলার সংবাদদাতা হেমন্ত বরার চমু প্রতিবেদন।
3: প্রধানমন্ত্রী নরেন্দ্র মোদীর নেতৃত্বাধীন কেন্দ্রীয় সরকারখনে 2047 চনের ভিতর বিকশিত ভারতের লক্ষ্যত উপনীত হওয়ার দেশের যুব প্রজন্মক অত্যাধিক গুরুত্ব আরোপ করেছে। সেই অনুসরি সরকারখনে 2023 চনের 31 অক্টোবর রাষ্ট্রীয় একতা দিবসের দিনটি মুক্তি করে মেরা যুবা ভারত মাই ভারত শীর্ষক এক পদক্ষেপ। কেন্দ্রীয় সরকারের যুব পরিক্রমা আর ক্রীড়া মন্ত্রণালয়ের অধীনত মুক্তি করা মেরা যুবা ভারত মাই ভারত শীর্ষক পদক্ষেপের মূল লক্ষ্য হয়েছে রাষ্ট্র নির্মাণ আর যুব প্রজন্মর বিকাশ। 15 বছর বয়সের পর 29 বছর বয়সের যুব প্রজন্মক 15টাকৈ ভাষাত উপলব্ধ ডিজিটাল মাধ্যমের জড়িয়ে একত্র হওয়ার সুযোগ প্রদান করে মেরা যুবা ভারত মাই ভারতের জড়িয়ে বহুকিটা কর্মসূচী গ্রহণ করা হয়েছে। এনে কর্মসূচী অনুসরি যুব প্রজন্মর দক্ষতা বিকাশ, কেরিয়ার পরামর্শ প্রদান, নেতৃত্ব প্রদানের সক্ষমতা গ্রহার প্রশিক্ষণ প্রদান করা হয়েছে। একদরে যুব প্রজন্মক রাষ্ট্রীয় সেবা আঁচনি আদির জড়িয়ে সমাজ সেবা আর সম্প্রদায়ের উন্নয়নমূলক কার্যসূচীত অংশগ্রহণের সুযোগ প্রদান করা হয়েছে। মেরা যুবা ভারত মাই ভারতের অধীনত গ্রহণ করা আটাইতক বিশাল অভিযানটি হয়েছে বিকশিত ভারতের নিচামুক্ত যুবক। এই অভিযানের জড়িয়ে নিচামুক্ত এক জীবনশৈলী গড়ি তুলি যুব প্রজন্মর নেতৃত্বত সমাজ পরিবর্তনের লক্ষ্য গ্রহণ করা হয়েছে। উল্লেখযোগ্য যে 2 কোটিরও অধিক যুবক যুবতী আর 1.2 লাখেরও অধিক সংগঠনক মেরা যুবা ভারত মাই ভারত এই প্লেটফর্মে সংযোগ করেছে।
0: ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 2 বজাত আৰম্ভ হ'ব। তিৰুৱনন্তপুৰমত অনুষ্ঠিত প্ৰথমখন খেলত ভাৰতে 8 উইকেটত জয়লাভ কৰাৰ পাছত আজি হ'বলগীয়া দ্বিতীয়খন খেলত জয়ৰ পুনৰাবৃত্তিৰে ভাৰতীয় দলটোৱে শৃংখলা হস্তগত কৰাৰ চেষ্টা চলাব। খেলখনৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন আৰক্ষীয়ে গুৱাহাটীত যান বাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি আজি গুৱাহাটীৰ এ কে আজাদ ৰোড, এ কে দেৱ ৰোড আৰু বৰ্ষাপাৰা মূল পথত বাণিজ্যিক বাহন আৰু ধীৰ গতিৰ বাহন চলাচল কৰিব নোৱাৰিব। কুল বসুমতাৰী পথটো ওৱান ৱে হিচাপে ঘোষণা কৰা হৈছে। ভি আই পি পাছ থকা যান বাহনসমূহ এ কে আজাদ পথেৰে খেলপথাৰত প্ৰৱেশ কৰিব পাৰিব। দুপৰীয়া 12 বজাত দৰ্শকৰ বাবে খেলপথাৰৰ মূল প্ৰৱেশদ্বাৰ খুলি দিয়া হ'ব। জাপানত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতৰ মহিলা কম্পাউণ্ড আৰ্চাৰী দলে চীনক 238-234 পইণ্টৰ ব্যৱধানত পৰাজিত কৰি সোণৰ পদক অৰ্জন কৰে। জ্যোতি সুৰেখা ভেন্নম, চিকিতা তানিপাৰ্থী আৰু প্ৰাথিকা প্ৰদীপক লৈ গঠিত ভাৰতীয় দলটোৱে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াক পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল। এছিয়ান গেমছত ইতিমধ্যে পদক নিশ্চিত কৰা লাভলীনা বৰগোহাঁয়ে আজি বক্সিঙৰ মহিলাৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত কাজাখাস্তানৰ নাটালিয়া বগদনভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন পুৱা 10:45 আৰম্ভ হ'ব। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক ডঃ মনোৰঞ্জন শৰ্মাৰ কালি পুৱা গুৱাহাটীৰ বেলতলাৰ নিচা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 82 বছৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়টো অৰ্থনীতি বিভাগৰ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত শৰ্মা সংবাদ মাধ্যমৰ সৈতেও জড়িত আছিল। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ।
4: 100% শুল্কৰ পৰা ভাৰতৰ বিশেষ ঔষধক আমেৰিকাৰ ৰেহাই। অসমত খোলা হৈছে 2 কোটি জনধন একাউণ্ট। গুৱাহাটীত আজি অন্তিম মেচ বিৰাট ৰোহিতৰ। আই বহিৰ্ভূত সম্পত্তিৰ গোচৰত জুবিনৰ ব্যক্তিগত দেহৰক্ষীৰ জামিনকে ধৰি কেইবাৰো গুৰুত্বপূৰ্ণ বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। প্ৰাতঃসভাৰ পূৰ্বে বন্ধ কৰিব লাগিব শিক্ষানুষ্ঠানৰ প্ৰৱেশদ্বাৰ, এই শিৰোনামেৰে ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়সমূহত শৈক্ষিক বাতাবৰণ অটুট ৰখাৰ উদ্দেশ্যে মৌখিক নীতি নিয়ম জাৰি কৰাৰ এটা বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। অৰুণাচলৰ ম্যানমাৰ সীমান্তত NSCNৰ আক্ৰমণত আছাম ৰাইফলছৰ এজন জোৱান শ্বহীদ হোৱাৰ বাতৰিক নিয়মীয়া বাৰ্তা আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ভূমিকাক লৈ দাখিল হোৱা এখন আবেদনৰ শুনানি অহা সপ্তাহত গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে সন্মতি প্ৰদান কৰা বাতৰি আমাৰ অসম আৰু দৈনিক অগ্ৰদূত কাকতৰ লগতে প্ৰায়ভাগ কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমত 1,34,00,000 মুদ্ৰা ঋণ প্ৰদান। অসমৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ দিশত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে কালি গুৱাহাটীত এই কথা প্ৰকাশ কৰাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। MBBSৰ পাঠ্যক্ৰমত বছৰি নামভৰ্তিৰ মাচুল বৃদ্ধি হোৱাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আজৰা অঞ্চলৰ 22 বছৰীয়া ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ ঘটনাৰ পাছতে গুৱাহাটীৰ হোটেল, লজ, হোমষ্টে আদিক লৈ আৰক্ষীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ বাতৰি অসমীয়া খবৰৰ লগতে কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক পৰৱৰ্তী বাতৰিৰ বাবে মৰমী কাশ্যমৰ ওচৰলৈ উভতি যাওঁ।
0: অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ এটা ছজনীয়া দলে কালি সন্ধিয়া কাৰ্বি আংলং জিলাত ৰূপায়িত বিভিন্ন উন্নয়নমূলক কাম কাজ আৰু আঁচনি পৰ্যালোচনা কৰে। দলটোৱে কাৰ্বি আংলং স্বায়ত্ত পৰিষদকে ধৰি বিভিন্ন বিভাগৰ জৰিয়তে ৰূপায়িত আঁচনি আৰু প্ৰকল্পৰ অগ্ৰগতিৰ খতিয়ান লয়। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে সন্ধিয়া বা নিশাৰ ভাগলৈ 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম শিলচৰ ভ্ৰমণ। বৰাক উপত্যকাত অসম সচিবালয়ৰ কাম কাজৰ পৰ্যালোচনা বৈঠক। চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা নাই বুলি শিক্ষামন্ত্ৰী প্ৰকাশ। ৰাজ্যৰ 10টা কেন্দ্ৰত প্ৰতিমাহে প্ৰায় 4,000 মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ। নিৰ্বাচন আয়োগত কোনো অন্তৰ্দণ্ড নাই বুলি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য। আৰু বৰ্ষাপাৰাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন এদিনীয়া এছিয়ান গেমছৰ বক্সিঙত লাভলীনাৰ খেল।

0: দুৰ্গা পূজাৰ পাছত পুনৰ শিলচৰ ভ্ৰমণ কৰি সম্প্ৰতি ৰূপায়িত আঁচনিসমূহ দ্ৰুতগতিত সম্পূৰ্ণ কৰা বিষয়ত পৰ্যালোচনা কৰিব বুলি প্ৰকাশ কৰে। তেওঁ লগতে শিলচৰত মেৰামতিৰ কাম চলি থকা পথসমূহ এবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশ্বাস দিয়ে।
1: আজি আমি বৰাকভেলী চলি থকা বিভিন্ন প্ৰজেক্টৰ এটা ৰিভিউ ললো, কিন্তু আজি পলিটিকেল এংগেজমেণ্ট থকাৰ কাৰণে যিমান ডিটেইলছ মোক সময় লাগিছিলে সিমান সময় মই ল'ব পৰা নাই। পূজাৰ পিছত আকৌ এদিন আহি চলি থকা গোটেই প্ৰজেক্টবিলাকৰ আমি এটা ৰিভিউ ল'ম, যাতে আমি প্ৰজেক্টবিলাক খুব ফাষ্ট আমি কমপ্লিট কৰিব পাৰোঁ।
0: নগাঁও লোকসভা সমষ্টিৰ সমাগত উপনিৰ্বাচনক কেন্দ্ৰ কৰি জিলাখনত জিলা আৰু আৰক্ষী প্ৰশাসনৰ ব্যাপক তৎপৰতা আৰম্ভ হৈছে। নিৰ্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তি শৃংখলাময় পৰিৱেশত সম্পাদন কৰাৰ অৰ্থে স্পৰ্শকাতৰ অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰে অংশস্বৰূপে প্ৰতিদিনে আৰক্ষী আৰু CRPF বাহিনীৰ দ্বাৰা পদযাত্ৰা কৰি ৰাইজৰ মাজত নিৰাপত্তা আৰু আস্থাৰ ভাৱ বৃদ্ধি কৰাৰ প্ৰয়াস চলোৱা হৈছে। কালি সন্ধিয়া ফুলগুৰি, বৰভেটি, হেৰাপতি আদি অঞ্চলত কৰা এনে পদযাত্ৰাত অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ অধীক্ষক আৰু স্থানীয় সংশ্লিষ্ট চক্ৰ বিষয়াসকলেও অংশগ্ৰহণ কৰে। বিশেষকৈ ৰাজনৈতিক দলৰ সভা হ'বলগীয়া যিবোৰ ঠাইত অশান্তিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা থাকে, তেনে স্থানত এনে এলেকা আধিপত্যৰ কাৰ্যসূচী বৃদ্ধি কৰা বুলি আৰক্ষী সূত্ৰই জনাইছে। চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰমা, ভগামুৰ, নাংলংধোৱা আদিকে ধৰি বিস্তীৰ্ণ এলেকাত আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়া আৰু CRPFৰ যৌথ দলে ফ্লেগ মাৰ্চ কৰে। ইফালে নগাঁও লোকসভা উপ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি প্ৰচাৰ চলায়। জাগীৰোডৰ বড়ো অধ্যুষিত গাঁও জাতি বামফৰত উপস্থিত হৈ মন্ত্ৰী শ্ৰীদৈমাৰীয়ে বড়ো ভাষাতে ৰাইজক সম্বোধন কৰে। চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়লৈ কোনো ব্যক্তিৰ প্ৰৱেশত বাধা আৰোপ কৰি শিক্ষা বিভাগে জাননী জাৰি কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাহিলিপাৰাৰ সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত এই সন্দৰ্ভত এখন সংবাদমেলত আজি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়ত বাহিৰৰ ব্যক্তিৰ প্ৰৱেশ নিষেধ বুলি প্ৰকাশিত বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন। শিক্ষা বিভাগে এনে কোনো জাননী জাৰি কৰা নাই বুলি স্পষ্ট কৰি ডাঃ পেগুৱে কয় যে ৰাজ্যৰ বিদ্যালয়সমূহ নিয়মাৱলী আৰু শৈক্ষিক দৃঢ়পঞ্জী অনুসৰি পৰিচালিত হয়। এই অনুসৰি বিদ্যালয়সমূহত অভিভাৱক তথা সম্প্ৰদায়ৰ অংশগ্ৰহণত যথেষ্ট গুৰুত্ব দিয়া হৈছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
1: একাংশ সংবাদ মাধ্যমত এটা বাতৰি প্ৰচাৰ হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে যে শিক্ষা বিভাগে হেনো এক জাননী জাৰি কৰি আমাৰ চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়সমূহত বাহিৰা ব্যক্তিৰ প্ৰৱেশ বাধা দিছে, এনেকুৱা এটা বাতৰি পৰিৱেশন কৰা পৰিলক্ষিত কৰা হৈছে। এই সন্দৰ্ভত মই স্পষ্ট কৰি জনাব বিচাৰো যে এইকেইদিন শিক্ষা বিভাগৰ তৰফৰ পৰা তেনেকুৱা কোনো জাননী, কোনো নিৰ্দেশনা কোনো বিদ্যালয়লৈ দিয়া নাই। আমাৰ বিদ্যালয়সমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত স্কুল ৰুল বুক এখন আছে আৰু যিখন ৰুল বুক মতে, তাৰ লগত একাডেমিক কেলেণ্ডাৰ আছে, একাডেমিক কেলেণ্ডাৰ আৰু ৰুল বুক মতে বিদ্যালয়সমূহ চলি আছে। বৰ্তমান সময়ত বিদ্যালয়সমূহত অভিভাৱকৰ অংশগ্ৰহণ যথেষ্ট গুৰুত্ব দিয়া হৈছে। SMC গঠনৰ ক্ষেত্ৰত 75% মেম্বাৰ আমাৰ অভিভাৱকসকলৰ পৰা, পিতৃ মাতৃসকলৰ পৰা থাকে। কমিউনিটি পাৰ্টিচিপেশ্যনৰ ওপৰত আমি বিশেষ গুৰুত্ব দিওঁ আৰু গুণোৎসৱৰ মূল্যাংকনৰ সময়তো আমি এটা নম্বৰ দিওঁ যে বিদ্যালয়খনত কমিউনিটি বা ৰাইজৰ অংশগ্ৰহণ, অংশীদাৰিত্বটো কিমান আছে তাৰ ওপৰতো আমি নম্বৰ দিওঁ।
0: মন্ত্ৰীগৰাকীয়ে সংবাদমেলত আন কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ কয় যে পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত বদলীকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত শীঘ্ৰে শিক্ষকৰ একক বদলীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। তেওঁ লগতে পূৰ্বে অনুষ্ঠিত বৃত্তি পৰীক্ষাসমূহ পুনৰ অনুষ্ঠিত কৰা নহয় বুলি উল্লেখ কৰে। ৰাজ্যত ৰূপায়ণ হৈ থকা বিশ্ববেংকৰ এটা প্ৰকল্পৰ জৰিয়তে অহা 4.5 বছৰত 500খন বিদ্যালয় নিৰ্মাণ কৰা হ'ব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰ্মালী শৰ্মাৰ পৰা।
2: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা 3 অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি 2026-27 পৰ্যটন বৰ্ষৰ বাবে অহা 3 অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী আৰম্ভ হ'ব। পুৱা 7:30 পৰা 10 বজালৈ আৰু দিনৰ 1:30 পৰা 3 বজালৈ জীপ ছাফাৰী সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিবছৰৰ দৰে এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী বিদেশী

0: পৰ্যটকৰ ভিৰ হ'ব বুলি আশা কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। আজি প্ৰৱাসী অসমীয়া তন্ময় ফুকন তৃতীয় দিনাৰ বাবে সাক্ষ্য প্ৰদানৰ উদ্দেশ্যে ফাষ্টট্ৰেক আদালতত উপস্থিত হয়। অভিযুক্ত অমৃত প্ৰভা মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই তন্ময় ফুকনক জেৰা কৰে। কিন্তু সময়ৰ অভাৱৰ বাবে অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাৰ দ্বাৰা জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নহল। সেয়ে আদালতে প্ৰৱাসী অসমীয়া তন্ময় ফুকনক কাইলৈ পুনৰ আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে। আজিৰ জেৰা প্ৰক্ৰিয়া অন্ত পৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত প্ৰৱাসী অসমীয়া তন্ময় ফুকনে আদালতে প্ৰতিটো দিশ সূক্ষ্মভাৱে বিবেচনা কৰা বুলি বক্তব্য কৰে।
1: আজি ক্ৰছ এক্সামিনেশ্যন হ'ল, জেৰা চলাইছিলে দীপক খাৰুকিলে, আজি শ্যাম খানো হৈ গ'ল, তাৰপিছত অমিত প্ৰভা হ'ল, শেখৰ অলপ থাকিলে আৰু সন্দীপনা হয়তো কালি হ'ব পাৰে। কথাবিলাক মানে বহুত সাৱধানে ক'ব লগালগীয়া হৈছে যাতে দোষী যাতে সাব্যস্ত হয়, কাৰণ আমি আছিলো তাত থকা উইটনেছ, গোটেইখিনি চকুৰ আগত হোৱা ঘটনা, সেই গোটেইখিনি বিৱৰণ দিব লগাত পৰিছে যাতে তেওঁলোকে সুকলমে গম পায় তাত কেনেকৈ কোন দোষী কোন নিৰ্দোষী আৰু জাষ্টিচ পোৱা যেন স্পীড আপ হয়। মই তেনেকে ভাবো, মাননীয় আদালতে যিখিনি কাম কৰি আছে বহুত সূক্ষ্মভাৱে তেওঁলোকে চাইছে বস্তুবিলাক আৰু বহুত স্পীডত বস্তুবিলাক হৈ গৈ আছে।
0: ইপিনে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্তদ্বয় ক্ৰমে অমৃত প্ৰভা মহন্ত আৰু পৰেশ বৈশ্যৰ জামিন আবেদনৰ পৃথকে পৃথকে শুনানি অনুষ্ঠিত হয়। আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত অনুষ্ঠিত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানিত বিশেষ লোক অধিবক্তা জিয়াৱুৰ কামাৰে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰে। অৱশ্যে আজিও শুনানি সম্পন্ন নোহোৱাত আদালতে কাইলৈ অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিন আবেদনখনৰ পুনৰ শুনানিৰ দিন ধাৰ্য কৰে। আনহাতে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শামিমা জাহানৰ বিচাৰপীঠত হোৱা শুনানিত চৰকাৰী পক্ষই অভিযুক্ত পৰেশ বৈশ্যৰ জামিন আবেদনৰ ভিত্তিত যুক্তি প্ৰদৰ্শনৰ বাবে সময় বিচাৰে। সেই অনুসৰি আদালতে 15 অক্টোবৰ পৰৱৰ্তী দিন ধাৰ্য কৰে। জনসাধাৰণৰ চাহিদা অনুসৰি দুগ্ধ উৎপাদনৰ লক্ষ্যৰে ৰাজ্যত উন্নত জাতৰ চেউৰী গৰুৰ সংখ্যা বৃদ্ধিৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত পশুধনৰ কৃত্ৰিম প্ৰজননৰ সেৱা আগবঢ়োৱা ৰাজ্যৰ 1655 গৰাকী কৰ্মীলৈ পাৰিতোষিক হিচাপে 7,70,800 টকা মোকলাই দিয়া হৈছে। অসম পশুধন আৰু পশু চিকিৎসা বিভাগ তথা অসম পশুধন উন্নয়ন অধিকৰণৰ উদ্যোগত খানাপাৰাৰ অভিকৰণ সভাগৃহত আয়োজিত এখন সভাত বিভাগীয় মন্ত্ৰী নীলিমা দেৱীয়ে আজি এই ধনৰাশি মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে কৃত্ৰিম প্ৰজননৰ জৰিয়তে ৰাজ্যত গাই গৰুৰ সংখ্যা বৃদ্ধি কৰি অধিক দুগ্ধ উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। পৰৱৰ্তী সময়ত আৰু 500 জন কৃত্ৰিম প্ৰজনন কৰ্মীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অতিৰিক্ত মুখ্য সচিব কৈলাশ চন্দ্ৰ চামৰিয়াই কৃষকৰ পৰা সংগৃহীত গাখীৰৰ সংসাধন আৰু গুণগত মানৰ কথা উল্লেখ কৰে। চৰাইদেউ জিলাত কাইলৈৰে পৰা অহা 10 অক্টোবৰলৈ সেৱা সেতু অভিযানৰ বিশেষ শিবিৰ আয়োজন কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নিৰ্দেশ অনুসৰি চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ে 4টা উন্নয়ন খণ্ডৰ বাবে এই বিশেষ শিবিৰৰ আয়োজন কৰিছে। অহা 2 অক্টোবৰত সোণাৰী উন্নয়ন খণ্ডৰ বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, 5 অক্টোবৰত সাপেখাতি উন্নয়ন খণ্ডৰ কৰম ভৱনত, 6 অক্টোবৰত লাকুৱা উন্নয়ন খণ্ডৰ চাফ্ৰাই ৰাজহুৱা প্ৰেক্ষাগৃহত আৰু 8 অক্টোবৰত মাহমৰা উন্নয়ন খণ্ডৰ জাজলী পাচালী ৰাজহুৱা প্ৰেক্ষাগৃহত এই শিবিৰসমূহ অনুষ্ঠিত হ'ব। শিবিৰসমূহত সেৱা পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন গ্ৰহণ কৰা হ'ব। বাতৰি পৰৱৰ্তী অংশ শুনক জিন্তিৰাণী ডেকাৰ পৰা।
2: অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ নেতৃত্বত আজি এটা সজাতি দলে গোৱালপাৰা জিলাত সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰিচালিত সখী একক অৱস্থান কেন্দ্ৰ, শ্বহীদ দিদাৰুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় আৰু জিলা কাৰাগাৰ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত দলটোৱে মহিলাসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাই কয় যে কোনো মহিলা সমস্যাৰ সন্মুখীন হলে তেওঁৰ কাষত থিয় হৈ ন্যায় ব্যৱস্থা বা অন্যান্য ক্ষেত্ৰত সহায়ৰ বাবে মহিলা আয়োগে সদায়ে সহযোগিতা আগবঢ়াই আহিছে। ভাৰতীয় সংবিধানে মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত প্ৰদান কৰা সুযোগ সুবিধা তদাৰক কৰাটো মহিলা আয়োগৰে দায়িত্ব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। চৰকাৰী কাৰ্যত হস্তক্ষেপ, চৰকাৰী বিষয়াক ভয় ভাবুকি প্ৰদান আৰু ভূমি সম্পৰ্কীয় ৰাজহৰ কাম কাজ সম্পন্ন কৰি দিয়াৰ নামত প্ৰবঞ্চনাৰে ধন সংগ্ৰহ কৰাৰ অভিযোগত গৰৈমাৰী আৰক্ষীয়ে আজি ৰাহুল চৌধুৰী নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। প্ৰাপ্ত খবৰ অনুসৰি অভিযুক্তজনে বিভিন্ন প্ৰবঞ্চনাৰ লগতে সামাজিক মাধ্যমত মিছা আৰু মানহানিকৰ পোষ্ট প্ৰচাৰ কৰি আহিছিল। ভূমি সম্পৰ্কীয় ৰাজহৰ কাম কাজ সম্পন্ন কৰাৰ নামত বহু লোকৰ পৰা যথেষ্ট পৰিমাণৰ টকা সংগ্ৰহ কৰিছিল বুলিও অভিযুক্তজনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। সংক্ৰান্তত ৰাহুল চৌধুৰীৰ বিৰুদ্ধে আৰক্ষী থানাত হোৱা গোচৰ ৰুজু আৰক্ষীয়ে অভিযুক্ত ৰাহুল চৌধুৰীক নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে ভূমি ৰাজহ সম্পৰ্কীয় কাম কাজ, RTI আবেদন আৰু অন্যান্য আপত্তিজনক নথি পত্ৰও জব্দ কৰে। ডিমাকুচি এপচু আৰু ডিমাকুচি ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত 29 সংখ্যক বড়োলেণ্ড গেলটেন্স স্বৰ্ণকাপ ফুটবল টুৰ্ণামেণ্টত হৰিসিঙা টাউন FC-এ জয়লাভ কৰে। ডিমাকুচি জেমছ বেংগা খেলপথাৰত আজি অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলত হৰিসিঙা টাউন FC-এ নৱজ্যোতি ক্লাব গুৱাহাটীক 6-2 পৰাস্ত কৰে। কাইলৈৰ খেলত মাইনাও FC বঙাইগাঁও আৰু ছানৰাইজ FC নাওবান্ধাৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক জয়ৰ বাবে 406 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত 7টা উইকেট হেৰুৱাই 405 ৰাণ সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজৰ জন কেম্বেলে 101, ছাই হোপে 104 আৰু আমিৰ জাংগুৱে 114 ৰাণ কৰে। ভাৰতৰ গুৰনুৰ ব্ৰাৰ, ৰবীন্দ্ৰ জাদেজা আৰু কুলদীপ যাদৱে 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে আমালৈ বাতৰি অহাৰ পৰলৈ 4 অভাৰত 1টা উইকেট নেহেৰুৱাকৈ 32 ৰাণ কৰি খেলি আছে। জাপানত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতে আৰ্চাৰী 3টা আৰু শ্বুটিঙত 1টা সোণৰ পদকসহ মুঠ 4টা সোণৰ পদক অৰ্জন কৰে। আৰ্চাৰীত শাহিল যাদৱ, কুশল দালাল আৰু গণেশ মণিৰত্নমে পুৰুষৰ কম্পাউণ্ড শাখাৰ দলীয় শিতানত চীনক পৰাস্ত কৰি সোণৰ পদক হস্তগত কৰে। একেদৰে ছাহিল যাদৱ আৰু চিকিতা দানিপাৰ্থীয়ে কম্পাউণ্ড মিক্স শাখাৰ ফাইনেলত কোৰিয়াক শ্বুট অফত পৰাভূত কৰি সোণৰ পদক লাভ কৰে। এই জয়ৰ সুবাদত ছাহিল আৰু চিকিতাই কোটা ব্যৱস্থাৰ অধীনত 2028 চনত হ'বলগীয়া অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ আগেয়ে ভাৰতৰ মহিলা কম্পাউণ্ড আৰ্চাৰী দলে চীনক পৰাজিত কৰি সোণৰ পদক অৰ্জন কৰে। জ্যোতি সুৰেশ অভেন্নম, চিকিতা দানিপাৰ্থী আৰু প্ৰথিকা প্ৰদীপক লৈ গঠিত ভাৰতীয় দলটোৱে ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীক 238-236 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। উল্লেখযোগ্য যে ভাৰতে 2023 চনত হাংঝোত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলাৰ কম্পাউণ্ড শাখাতো সোণৰ পদক অৰ্জন কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। শিলচৰ পৌৰ নিগম নিৰ্বাচন উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ। চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়ত বাহিৰৰ ব্যক্তিৰ প্ৰৱেশ নিষেধ বুলি প্ৰকাশিত বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ প্ৰকাশ। অহা 3 অক্টোবৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে পুনৰ মুকলি। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আৰু বৰ্ষাপাৰাত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতক জয়ৰ বাবে ৱেষ্ট ইণ্ডিজৰ 406 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।